0: तुमको वाह भी
1: पूर्ति जातीतान राजा शांति मना चाहूँ फिरने ना चिकुल कुली मना अपनी बाओ का मची हम लाफन रेता रेता ना हम लाफनी यारा सोशियली ना हम लाफनी यारा पासलामाना रेता रेत
2: ये चेरुम फाओ की सी मनो सबचा मारना ची मनो सबचा लंगा लंगा Manao zavatra marina e. Satizy ty tanindrazana ohatrany. Amin'ny fotoana ohatra izao a tokony hoe izao normal izao ny ataony satria manao fanampiana ny mandeha ny fanampiana rehetra fanampiana tanindrazana ohatrany. Dia izao izao manao zavatra normal izao amin'ny fotoana sarotra izao. Andalovana aretina izao.
3: Be ty tanindrazana marina satria manohana ny firenena manohana an'izao Madagasikara izao dia tiany marina ve ny tanindrazana. Fa raha ohatra tsy nanohana an'izao izy dia mety tsy tiany tanindrazana izy. Le mpanao politika sasany tsy hita mihitsy izao a, ireny ny hitako hoe tsy tia tanindrazana izy matoa tsy hita amin'izao sarotra. Izao nge ny tokony fanampiana izao ny tokony fanampiana malagasy mihitsy izao. Surtout fa reny mpitondram-panjakana le rehetrarehetra le mpanao politika dia amin'izao fotoana sarotra izao tokony fanampiana fa matoa izy tsy hita dia mety tsy tia tanindrazana.
4: Anao firesaky nampifinaranjakana tokony iray zao ny ke mahantra zao ny kamiko dia tsy nanatoany verivery fotsinyeny zao ve dia inona ny fiteny zao e
5: miarony zoom malagasy.
0: Sotra tombokolahy, sotra tombokovavy.